0: সুন্দর মোর, আর ভাই দীপু, ফের মোর কো দেখ কর খরগোশ বোলা,
1: কিউ ভাই কিউ মোর জি, হামসে দোস্তি করোগে?
2: হ্যাঁ হ্যাঁ, কিউ নহি, মে তো সাথি হি ঢুঁড় রাহা থা।
1: দাদিমা দাদিমা, আব তো তিনো দোস্ত বন গয়ে, ফের
0: ফের আরে ফের ক্যা দীপু, আব তো তিনো ইয়ানি
1: ইয়ানি খরগোশ হিরণ আর মে।
0: শাবাশ, তো আব ইয়ে তিনো জঙ্গল মে সাথ সাথ ঘুমতে, সাথ সাথ নাচতে আর সাথ সাথ গাতে, মিলজুল কর রহতে।
1: ফির তো দাদিমা তিনো হি গাতে হোঙ্গে।
0: ক্যা গাতে হোঙ্গে রে, ক্যা গাতে হোঙ্গে?
1: বন গয়ে হ্যায় সাথি, মিল কর রহেঙ্গে হম তুম, মিল কর রহেঙ্গে হম তুম, খুশিয়া বাটেঙ্গে হম তুম, খুশিয়া বাটেঙ্গে হম তুম।
0: তুঝে তো বড়া গানা ইয়াদ হ্যায়, আব সো যা, গাতে গাতে রাত হো জায়েগি, সো যা।
3: श्रोताओ, अभी आपने सुना कार्यक्रम जंगल के साथी, और अब इसी के साथ हमारा आज का कार्यक्रम यहीं पर समाप्त होता है। तो अब उमंग कार्यक्रम की तकनीकी टीम यानी कुसुम दत्ता,
4: जगबंधु,
3: चेतना
4: और मंजू कुमारी जी के साथ विमलेश को आज्ञा दीजिए। नमस्कार।
5: उमंग उमंग उमंग उमंग।
6: अभी आप एनसीईआरटी द्वारा प्रायोजित कार्यक्रम उमंग सुन रहे थे। आकाशवाणी बांसवाड़ा का ये माही चैनल है एफएम बैंड 101.3 मेगाहर्ट्ज पर। प्रातः के 10 बजे हैं। आइए अब सुनते हैं विविध भारती के कार्यक्रम, विविध भारती के मुंबई केंद्र से।